0: যাইছো গৰাত্ৰি বাটে সিটি সাপ মন লুচি ৰৈ বাই সাপ মন কাইটা বোলে গৰম জাগা লগ ৰৈ কিনে গৰম জাগা আমাৰ গড় ৰাত্ৰি বাটে আমাৰ দাৰু গাদা কৰিছো কি কাই কাচৰা মন ফিঙি ৰৈছো হেলে তুই সিটি যাই কৰি বেটোৱা বোলে কেডবেল সাপ চাবি দেলে ওটে বাদা কাটা কি নাই এটা
1: ঘৰে ঘৰে আমি পৰি যাইছে কি নাই কাইটাৰ লাগি ঘৰ চাৰি বটে মনে কাইটা বোলে সাফ সুতৰ কৰবাৰ লাটা মানে মাৰি দেবাৰ
0: হেলে ঘৰে যোন ব্যৱহাৰ কৰিলো যোন পানী মন গালানি বই করু উঠি গালানি তো আমার সেলো সে পানি মন কিমিশা নেই কেপা কোন গামলা কোন হাঁডি বাংলাটা কি যাইটা খপরা কোন তিমিশা ন রখবার পানি মচি কেউ কি মশা দুইটা অন্ডা দেবে অন্ডা দেলে কাইটা সে মনে আমি কি আগে খেতে করবা এবে মশা চাপলে কাইটাইছি।